0: हेलो
1: हेलो,
0: हेलो,
1: गुड मॉर्निंग मैडम।
0: गुड मॉर्निंग गुड मॉर्निंग। मणिपुर की थरमदा तराम नौ चली कना आई बिरो बनो।
1: आई थिंक तो फॉर्म लगाए दिखनी है मायून सुना तुम बिने मैडम सिखे इनका खंजा दी
0: होय होय सना तुम भी हाई भी बनी को
1: आओ
0: लाइफ हम दम तंग हाई भी हो
1: ओ आई थिंक तो फॉर्म लगा
0: यम नुंगाई जई सना तुम भी कॉल तो बिरो पको करी करम बा फम गेसे तासे के
1: आई थी थमोई पी करे कि दे मैडम
0: হয় হয় আকৈ সনা তম্বি ইসাই গঙ্গ বাম হাইরম দে মালে হয় হয় আদ গুড মর্নিং মণিপুর কি থরম দক নেটওয়ার্ক কিত নাইতব মালে ইসাই আইন কল লাগতব ইসাই সামগ থাকব হয় হয় আদ সনা তম্বি লাইব ফদন ফেক ইসাইছি সকবদি হাইতে হাই ফোন ফংবগে যাব নাইবদো মতমত গংবস হাইরদ্রো হয় হয় আক ফং ফাইবদো আবক হয় হয় যাইজেই আকি সাব ফজবক ইসাই হাইতে হাইরমনি কো ইসাই তাব খত হাইরেবক ইসাই লানথরগে তামিনব যারদ্র ইসাই লানথরগে তামিনব যারদ্র হয় হয় থাকছি খয়দা বিদ খানব ইসাই আসে ফম আই থামই পিখ্রে সৈসলিব পুষ্পরানী আরবিন সৈরেন হোমেন ডিওয়াই সৈরাংব টোনি আহিবম ইসাই লানথরি তামিনসে